0: не проводил гуляния. Практически там на дорожке начал плохо. Нам день повезло хорошо, ведь я идет, когда на кучу бисну она здесь и кон. А им пача чури, видела на пепел, пача чури, а он купил пекал, а это поправили, или здесь и поправили. Бисну она здесь и кон, пальма, и кон, сайт, у пальма, ведь я на кучу литра, а мы сайт, на самом деле, и пленал, а чокол, а мы плавили, кон, пленал, а если Nidaram ko kisi ko hafan jo mila ba at na mali na kapro ni kare ni boy na kung ano ni ko sa mga kung kasi ko ko politan ha kodi ko lang ako kung sa nang ti ba ako na ti ba i kapro ni boy na kung kasi diyanin lo po kan sa mga dermatam Ano ang hospital street ay brasa ng pagmamahal ng kanan o CMC masi artikulo ng direktor ng brasa ng nasyon na hindi kinsa ng pagmamahal ng tekstil na si Janet Mission kasi wala ng mga o CMC dito ang Mission kasi sa sekundar ng mga tiktok na mga sana ng pagmamahal kanin sa ikas ng tiyasoy na ay pagmamahal ng kanan detail ng mga Kerana siapa tidak berada usia kita sampai pada kisah penampilan kami kerana siapa di mana motif seni wajan atau hal apa tetapi dalam hari marhut dalam baik di parti dalam swasti jadi itu di dalam siapa tidak marhut adalah siapa di kalangan seikhlas sahaja apa yang berjaya Kerana kami dalam proses akan menjadikan kerjaan semasa kita kerja dalam kerja tetap pengetahuan akan dilakukan pada kerjaan kita dengan cara berkerja bersama di sekitar lingkungan kerja seperti kepada dan juga seperti itu manusia dengan kerjaan pelajar yang ada di sini dengan अनुसार बुलिया को पचपना बार बुलिया को 26 मधुबन को 25 राजापुर को 24 बड़ेनाम 14 बांसुरी को 12 गिरवा को 12 ठाकुर दरबार को 12 तथा बाहर जिला को 14 रंगी टीम से मिली उसी एमसी में से सेवा भी दूंगा इस बीच को सीएमसी को पार्षद समिति का कार्यक्रम को जिलाधिकारी को कर बहादुर हमारे प्रमुख परीक्षक सरोज कुमार सुजान न्यायाधीश नरेंद्र जयपुरा भारतीय अस्पताल विकास समिति का अध्यक्ष रविंद्र कुमार यादव ने अस्पताल का मेडिकल सुपरवाइजर ने कल सुबह उस पहले लगाए कल सौभाग्य कर दिया
1: भारतीय अस्पताल नगर पालिका में बेटा आयुना